0: 9 মে 25শে বৈশাখ বিশ্বকবি রবীন্দ্রনাথ ঠাকুরের 165তম জন্মবার্ষিকী। এদিন তারাপুরে রবীন্দ্রমূর্তির পাদদেশে অন্যান্য বছরের মতো এবারও ভাবগম্ভীর পরিবেশে অনুষ্ঠিত হয় কবি প্রণাম অনুষ্ঠান। শিলচর পৌর নিগম, আর্য সংস্কৃতি বোধনী সংস্থা ও লায়ন্স ক্লাব অব শিলচর সেন্ট্রালের যৌথ আয়োজনে এই অনুষ্ঠানে গান, কবিতা, নৃত্য পরিবেশন করেন শিলচরের বিভিন্ন সংস্থা, সংগঠন ও শিক্ষা প্রতিষ্ঠানের শিল্পী এবং ছাত্রছাত্রীরা। অনুষ্ঠানে বক্তব্য রাখতে গিয়ে শিলচর পৌর নিগমের প্রশাসক নবোত্তম শর্মা বলেন,
1: আপনালোকৰ বিগত 3টা বছৰ, 3 বছৰ মই এই অনুষ্ঠানৰ সৈতে জড়িত হবলৈ পাই সুবিধা পাইছো। দেখিবলৈ পাইছো যে কবিগুৰুৰ যিখিনি অৱদান আমাৰ সমাজৰ প্ৰতি আহিছিলে, উঠি অহা প্ৰজন্মই সেইখিনিৰ শিক্ষা লাভ কৰিবলৈ যিটো পৰিৱেশ হ'ব লাগে, সেই পৰিৱেশ দিবলৈ এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন আছে। আৰু আমাৰ স্বাধীনতা সংগ্ৰাম যি চলিছিলে, স্বাধীনতা সংগ্ৰামত যি বৌদ্ধিক সমৰ্থনৰ প্ৰয়োজন আছিলে, সেই বৌদ্ধিক সমৰ্থন আচলতে কবিগুৰুৰ দৰে যিসকলৰ সৃজনশীল ৰচনা, সেই ৰচনাবোৰে আচলতে সকলোৰে মনত জাতীয় প্ৰেমৰ যি ভাৱনা, সেই ভাৱনাৰ উন্মুখ কৰিছিলে। আৰু তাৰ ফলতেই এই স্বাধীনতা আন্দোলনটোৰ দীঘলীয়া পৰিক্ৰমাই পূৰ্ণতা লাভ কৰিছিলে আৰু আমাৰ দেশে স্বাধীনতা লাভ কৰিছিলে। আৰু দেখা যায় যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰো জাতীয় সংগীত আৰু আমাৰ ৰাষ্ট্ৰখনৰো জাতীয় সংগীতৰ স্ৰষ্টা একেজনে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আমাৰ সাহিত্যৰ যি সৰ্বোচ্চ সন্মান নোবেল বঁটা, সেয়াও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিলে তেখেতৰ যুগজয়ী সৃষ্টি গীতাঞ্জলিৰ মাধ্যমেৰে। তো তেখেতৰ এই আমাৰ সমাজৰ যি আমাৰ বাংলা সাহিত্যক সমৃদ্ধ কৰা আৰু আমাৰ সমাজক সমৃদ্ধ কৰা আৰু সমাজক নতুনকৈ চিন্তা কৰিবলৈ শিকোৱা, সেই সময়ত যিদৰে আমাৰ সমাজখনক সমৃদ্ধ কৰিছিলে তেখেতে, সেই কথা সদায় চিৰস্মৰণীয়। তেখেতৰ এই অৱদানক আমি প্ৰতি বছৰে স্মৰণ কৰোঁ আৰু এই স্মৰণৰ যি আমাৰ ধাৰা, এই ধাৰা অব্যাহত থাকক মই আশা কৰিছোঁ। আজি খুব সুন্দৰ সংগীতৰ অনুষ্ঠান হৈছে, এইদৰে যাতে কবিগুৰুৰ সৃষ্টিখিনিক আমি জীয়াই ৰাখিব পাৰোঁ আৰু অনাগত সময়ৰ, অনাগত প্ৰজন্মৰ বাবে এই শিকনিখিনিক আমি সংৰক্ষণ কৰি যাব।
0: শুনা যাক সমবেত সংগীতৰ এক ঝলক।